0: ཅུལ ཁུ ཆེ མ ཆུང སམ ལ ཆམ ཆལ ཚ དང རན པ ཡ ཅུལ ཁུ རེ ཤིབ
1: དེ ན ད དང གི ཅོ ཁུ ཡེ ཤིབ ག ལེན ཚང ན ང ཚི ཆེན པེ ཉེ ལམ ད ཆི མོ ཟག གི ང ཇོང ཧང ཟེར ག ཇོང ཧང ཟེ གོན དི ང ཚོ ལ ཆ ད བ ག ད ཤ ཤ ཇ ཐབ ཁ དེ ལ ཆ ཆི ད ཡ ན དི ཉི བ ཚོ ཆ ཚོ ཐོང གི ཡོ ག ང ཚི ཏིག ར ཇེ དུ ཤེ ཇུ ཡིན དེ ན ཐང དེ ད ཤ ཁ ར ཡིན ན ཧ ལོང ཟོང ཆམ ཅིན ཅི ཇོང ཧང ཁང ག ཇོང ཧང པ ལར ཇ ཏོན ར ཡིན ཡ ལར ཇ ཏོན ར ཆོ དེ ཝ ཡིན ན
2: ཆོ དེ མོ ག ཟམ པ
1: དེ མོ ཡིན དེ མོ ཡིན ཐ ན ཆ ད ཐང ག ད ལིས ཁ ཏེ ཚབ ཆིན ག ར ན ང ཅན ད ད ལེ ནོ ཉ ཐ པ ནི ཐ ཅི ཅི དེ ན ཐོ མར ཅི ཇ ཅི སམ ཁ ན མེ ཉ ལམ ད ཆི མོ ཟ ག ན ཇོང ཧང སེ ན ན དེ ཆ ཅི ཏ དེ ནི པ ལ སོ ཁ ཅུ ཤ ན ག ཐོ ནི ད ཁོ ནི ཤ ན ག ཇོ ཅིན ད ལ ཡེ ཤ ཟ ག ལི ཇ ཅི སམ ཁ ན པ ག ད ཇོང ཧང སེ ག ན དེ ནི ཝ ན ཅི ཁེ ཇ ག ཇོ ཅིན དེ ཡེ ཤ ཟ ག དེ ཐོ ནི ཡང ཇོང ཧང སེ ག ན དེ ཆམ ག ནི ཝ ག དེ ཁོ ནི ཁ ད ཟ ག ན
2: ཡ ཡ ཡ ག ཏ མ ཡ tao zun de ge zhong hong zong de jin na zhong hong li kong ge cheng ge cheng ko ge gurm ter de tan ya mang tul cha cheng ge sha chu ra cha cheng ge dun yong de mi dong yi da hui zong na zu ge ji ji ge wa zong lu gan jia de ni ti teng ge yi ge de ge shuo ta ten teng ge rang zeng ge ra chu xi ku nu de mu xi gu si shi tao jin do di jin na zhong hong zong de wu chu ge sha wa dang na yi ge cha sha chu ji la da rang zhe dang ten teng ge cha chen ji hong yi den ba yin ba ra chu xi ku nu de mu zi ye ཡོང ཁང དལི དང དོ ཅུ ཇིན ཇིན ཇིན ཇོ ཇིལི ཡོད པ དང ཉན ཁ ངོང ཁོ ཤེ ཐུམ དུམ སྐྱི ད ད ད གུ གུན ཛ པ ཤེ གུན ནི ཇོ ཇིན དེ ཇིན ན ཨ པ དེ ལུ ཇ ཆ ཉ ཐུན མེ སོང སྐྱི ཆུ ན ཨོ ནུ ཤེ ལེ ཉེ ཏི ཇིན ཤེ ལེ ཆུ གུ ཨ པ དེ ད ཁུམ དེ ན དང ན ཤེ ལེ ཆུ ར ཨ པ གར ཤེ ལེ ཆུ ཏི ད ཁུང ཨན དེ ཇིན ཉི ཆེ ཡིན ཇི ཁ ཆ ཐུམ ཤེ ཉུང སྐྱི ཤེ ཉུང སྐྱི ད ཡ ཨ པ ཇུ དི ད ཚོ tau chu kachin zgun ra kachin ge de yig tro de mak kula jig tni kan ge shenu zen zmi mek de nu khu ge da ge shil chu wa injin ar ta de ki ma lang tan de nyan dan ja she gi na zhe ge de ge sim ni ge bra zge zen ge dan ru shong to zmo de ge ta kyi de ge shuk ge chi zi gun zin ge chu ge jong khung ge li kong na yong zhe de ni ta ngi ki chi ge tong tong de injin na ji lun shin nu ge jik ge ta ngi ki chu de ge khur ge chen ge na chuk de ko ge ki chu a yi shi zi de ta ni так чушени та шунга кума де панди инжина кня инжина кня хаген гшилер шилен тона книга хэнзэнг гөрэн тонгу нунай өнөр гөрэн тонгу инжина та жу чи хама тани та ранг гамур бе анини самбаму инжина ранг шайр бе та гаму мек бе та шай инжим ни мек тен тон та кня хэнзэн лака ни кня хэнзэнг тотон ёно тумыз гэрмо тен тон на та тани к таг ницна ну инжина хэнзэнг ई इचारे दमते इचिगा मेक काचिंग इचारे माजिक्स तेनदनाता कनिगंदे उचिग ठंगनोतर खनजेंग गुनु दमस गरे निसनानु ताग ठंगनोतर तके खनजेंग गुतनाता कनिगंदे जिकाचिगा योंगु मेक माउनदन गचिग खम जोंखम दिरा तके जिकाचिग माउन तके इचानि यतन छम दमस मारमो ता अंगनांग इकन्या अचि जोंखम ग चाटिंग दि कोग जेंसनानु शेली tāo chūgu yōngkhōng dī yētōng nūgu tamo gu kāchīnga yīkchāza yīnji na kanyā tōndag chīga wā nū mār tāo chūgu yīnji na yīkchāza chīri sōngi tā kuwa gu nyāng kūr gu na nyāng kōri tiga yīna tōndag chīga wā nū mār unchōng tamo tī chīga mēk tā nū kōtā ngī kanyā tī tā nī gu kuwa chīga mūndi mēk chī nī gā gu gu gu gu tōng na tā shilā chīwa yīnji chūgu tī jīm tā agi nā dhī tiga dā wukā shilā chūwa yīnji tī jīm tā shīn tsū na shā nīr dā wukā mū tā nū yuwa yōng chū gu tenandura lusera temdi yung tukumek. Da kuga ta ngachun duke kada ide tani zhigni ta kanyi gu tatsi gunar kanyi wara tsaga kada zi. Daga yi ngachun zhigni ta daga kuwaanda injina shali chiwa tarju. Shali chiwa ga shali chungwa tani kuwaanda ga ta kuwa kishin tana daga ta chiga kasik ta gurmunda ta shali chungwa shini. Daga ta kanyi gu zhonghongda liju ndamu zi tanga ya. Da zhigni ta zhonghongga yigandai langde tani kanyi zhongi kumaagi nyang shali chi wungu kori taa tuntung diga shigu yukwa zi wungtang taa jingni daa taa dhuma ziri taan dhani jachi ga nyang kandamba sanda zi chio nu ozu chintsang ga jenuwa na chukka yang na taa jenuwa kisho uchu ga langkur taa uchu ga kumaa taa chi nga khanna yungu ga gurumbu na chukka chizga na chukka uchu ga taa chi hama di tsirgu di tatsu ta tsangma achi ga tuntung mekkendo li tkhe zhang chukka 영문이 이제 가능한 가자 자체 셀리 적더니 되게다 전 좋고